0: Di Radio Nepal yeno Grisma Sherpani Sherwike ki sangyur senonang silonu Balendra Saki ampumiti wala rangi do sungatang ni songasin kyon kitup kozu tatang lamsu jawla shungki rokrama kitup khalen kyanang song silon tezin lon chok lakhongla aring ampumudyami chopi ku chapti watang kyan kyanang gop tongula silonu saki mb ampum chong mentiwi kale meta sobla shungki hurthak kitup tang khongtiwi kitup chongki chalaktiwa to chamasako sekyolubla khoryuk jaw so টোংগোলা ছপি কুছপ টিভি ছোং কিতুবলা খরিয়ুক জলম জব আম্পুম ছোং বেন টিভি তেন্দুব জৌ চালক তিওয়া গ্যালুঙু তেজিন জম্বলিঙ্কি বজার সেকুবলা ল্যারিম চিনকিং কিতুব ছোংকি মেলা সিনকিং কিতুব বিজনেস টু বিজনেস ম্যাচিং চিং ল্যারিম তিওলা ছোকসুক কিতুবলা সং সিলোন সালা সুনাং সুং ছপি গোচু গা উদ্যমি ট্রেডমার্কলা চিনকিং কিতুবলা সিলোন সালা সুয়া চকুতং সিলোন কি তি কোলা খ্যান্তক নংন ট্রেডমার্কলা বজার লক্ষণী হুঙ্গুবলা টুঙ্গু নাংসুঙ দীপালা রঙ জুকটুন ছুংডিল তেজিন আফুর্তি লুনপু গৌরী কুমারী যাদব কি আমেরিকা কি বজারলা এমবি চালক টিভি সুখ থাকসত কিতুব তন্দকলা সুয়া জাকনাং কয় আমেরিকা কি সুংছাফ খাং কি কারিবাগ সুংছাফ ইস্কট অরফামতং ক্যান আরিং লুন খাগলা ছুঙ্গু থুকথেত কি রিম্বালা লুনপু যাদব কি চিলং ই তঙ্গু চ্যাঙ্গালা গোচু নেপাল ট্রেড প্রিফারেন্স প্রোগ্রাম কি তুছো চিলোঙি তঙ নিশুঙা ডিসেম্বরলা ডুপা ছুঙ্গুপ্তাব কি এমবি চালক তিওয়া আমেরিকি বজারলা চুঙ্গুপলা কায়ংলুং গো জুতুবলা সুয়া জাক নঙ্গব ইয়ে ন সিলোন বালেন্দ্র সাতং ক্যান নেপাল রাষ্ট্র ব্যাংকি গভর্নর ডাক্তার বিশ্বনাথ পৌডেল কি আরিং থুকথেত ক্যানং গোয়া সিলোন তেজিন লোনছোক ল্যাখুংলা ছুঙ্গুপ থুকথেত কি রিম্বলা খুংটিবি পলা শেয়ার বজার ব্যাংকিং তেজিন বিতে সখুলতং ক্যান থিনি গোতুব কোরটিবি কোলা টুঙ্গু ছুঙ্গুপ সিলোন সাকি প্রেস তেজিন গ্যামশিপ খেপা দীপা দাহাল কি খ্যান্থক না সুঙ্গ তুগ্রাং ক্যানে লোভজুং তেজিন চেরমো লোনপো সস্মিত পোখরেল তং ক্যান এমবি তন্দকলা জাপান কি সুংছাপ মায়দা তরু কি থুকথেত ক্যা নাঙ্গয় সিংহ দরবার কি লোন খাংলা ছুঙ্গুপ থুকথেতলা লোন পো পোখরেল তং সুংসাপ তরু কি পলা গেলখাবি পরকি তমজি তং কোর না সুখ পরকি চিকডিল গ্যাসা জব কোলা টুঙ্গু ছুঙ্গুপ সিনকয় তুরাং কেনে লোন পো পোখরেল কি এম্বো তং জাপান পরকি তমজি লোকগু টেংবো তং ইউছে কি শিলা ওত সুঙ্গিন দি তমজি মং রম্বো জব ইছে ক্যা নং সুং তুরাং কেনে জাপানি সুংসাপ তরু কি সার্বজনিক লোপচা ইয়ারগ্যা জবলা সুংকি গোচু লাকালা জাপান সুংকি রক্রম কিতুব সুংসুং নোর গ্যামশিপ ছোকপি নোর থো দুতুব তঙ্গা গ্যামশিপ কিতুব কোরকি লাকাতিওয়া তেরি তন্দা ছিনকিং মি কিতুব সেনকয় ছোকপি আরিং লেনচি খ্যাফেল কি ঠিমখাং ছেনপো তেমা দাঙ্গ আদেশ কি রেট নেবেদন থাকসত মাছুং সেগলা তি লাকা মি কিতুব সেনকয় সুং তেজিন সুংতং ক্যান্ডেলওয়া ওতুব লেচৎপা তিবি নোর গ্যামশিপ কিতুব তং খুং তিবি নোর কি কোলা সুংলা খ্যান্তক তং নোর কি থো চি গেকু তুছু আরিং সেকি তন্দকলা তেন তেন কেউ ইয়েন সেনং তাই এম্বা লেন মাহো সেগলা তি লাকা তিওয়া তেরি মে কিতুব কলকয়া বাগমতী প্রদেশ কি চো বাগমতী প্রদেশ কি প্রদেশ চো দীপক প্রসাদ দেব কচা কি প্রদেশ সভাতেমা থাকছত ছুঙ্গুপ নোর কোরকি বিদেক নি তঙ্গ নি থাকছত ক্যানকয়া প্রদেশ সভাতেমা থাকছত ছুঙ্গুপ পলজো লোং তং গেচুগ্যা সুমতং গেচুগ্যা সিকি তন্দকলা প্রদেশ কি কোচ নংলা জঙ্গত চেঙ্গা থকু তেজিন ডোসুং তঙ্গুপ কোরকি টরি কিতুবলা জো বিদেক নি তঙ্গ গেচুগ্যা সুমতং প্রদেশ সুংকি নোর কোরকি প্রস্তাব লকলেনে কিতুবলা জো নোর ফিদেক নি তং গেচুগ্যা সুম প্রদেশ চো কি থাকছত ক্যা নঙ্গব ইয়েন ইয়ারবি তুছুলা সপ্তকোশিলা ছু মাংবু গলনি কোশি ব্যারিসলা ছু মং ফরুপ সেনকয় এমবি শিয়ার ছোকলা ছরওয়া মংবু গে গতপ্তাব কি কোশি ব্যারিসলা ছু মংবু ফরুপ ঞ্যামুম খেউ সুনসরি জংখি ডিএসপি চন্দ্রবাহাদুর খটকা কি খ্যান্তক নাংসুং কোশি ব্যারিসলা গতপ গোম খাপছুঙা ঠুক নাংলা তান্দা গো নিশু চিক পেউ সেনকয় চিতন রাষ্ট্রের নিকুঞ্জা কি মিমেরা নিশু গালা নকেলুফ না ঠুং লংবু ধ্রুবেলা স্যাটেলাইট রেডিও কলার জিংবি লালা থিউ সেনকয় ডার তেমা টেনবা তংনি কলার থিউ তঙ লংবি সা ট্যানি ইয়ংলুং না থুংলারং তঙ্গু নিকুঞ্জা কি সেতুগিন রেডিও কলার তেমা জিপিএস ট্র্যাক ক্যানে লংবু কনি কনি ডিনক সিরুপ কলা খ্যান্থক লংগুবলা জলমু হুঙ্গুপ ইছে কেউ তং সানে দেশ মিটিওলা চাকপু ক্যান দেতুবলা তং লংবু থংসিং ডেলওয়া গতুপ ছোকপালা লেন তুঙ্গুবলা সং নিকুঞ্জা কি সুকয় सुङकी सिजुनाङ सिनसाल ट्रेडिङ कर्पोरेसन चितवन शाखा कि तन्दे पजोलो कि तन्दोग्ला युरिया छा तोङ सुमजुसुवाङ सै ग्याताङ सुमजुसुवा ग्या बोरा चौ सेनक्वा तुग्राङ क्याने डिएपी छा तोङ सिबजुस्याजी सै गोताङ सिबजुस्याजी बोरा तेजिन पोटास छ्या तोङजी सै गोताङ सिबजुस्या सुम बोरा चौ ल्याखुङकि सेतोगेन छ्या चोङ लाकाला माङ ट्याङबो जब्ला ससिङ टरिक प्रणाली एफएमएस वेयर जिन्चुक मिन्चुक जिन्क्योङ खितोसङ हुर्थाकी गोतो सेनक्वा बाक्लुङकी जमैनी टोङखेर वडा आङ चाप्केकी सुकुम्बासी मितिओला खाङबा सिङताङ लाटफुल जाबिने सुकुम्बासीकी कलेमेता जौ सेनक्वा टोङखेरकी रङजुङ कलेला खेलनी कलेला स्वरूपताङ टेङ्गा मेति कलेला स्वरूप खाङबा सिबजुस्या सिकी मितिओला खाङबा जोनि बिन्दुताङ पल्जर रोक्रामाक्याउ टोङखेरकी छोकचो सेन्पा हरियर शर्माकी ख्यान्तोक नाङसुङ यम्बुकी सिकारस डोरपाटनकी बुटीफाटनला युखुङ्गु मितिवी खाङथेप्चे मेचङ्गा क्युरो ती दासला मेचङ्गा फरुप सेन्क्वा ताक्रिङबु दासने युकुला हुङ्गु मितिवी चौचो बिस्कुट चिङैकी ट्याक्सोक बियरकी बोतल तङ्ग यम्बा खाङथेप्चे ट्याक्सोक बोतल तिवा क्युनी ती दासला मेचङ्गा फरुप डोरपाटन युसोक्पा वराङ्गुकी सान्देछनमी तीर्थबहादुर घरती मगरकी सेमदुक क्यानाङ सुङ तुग्राङ क्याने मितिवी मेचङ्गा क्युरुतिराङ मिन्दी बुटीपाछनकी दासला स्वरूप मेदोक तिवासङ खाङथेप्चे थु तपकी नाथुङकी मेदोकी सेनरङ मेता डोथोपु कले फरुप सान्देछन मितिवी सुङकुपिएन तुग्राङ क्याने ती दासला बाक्लुङ रोल्पा रुकुम डोल्फाथङ मेगदिने छुङ्गुप छुङमा सप्ला टिनी डफ सुङ्गिन सान्दे छुन्मी कुलबहादुर बिकाकी दिसिनाङ गोमी लोलासँग बुढीफाटनला वतुप ट्याक्सोक सोनी छुङमा थङ रतङ लुक ठुक्चु चोइ नाउ सुङसुङ इङ्ल्यान्ड खाला गेर्नी अर्जेन्टिना फिफा विश्वकप यतङ यसो थुकी फाइनलला लिम्क्वा अमेरिका कि एटलान्टा स्टेडियमला छुङ्गुप चेर्मुला अर्जेन्टिना कि इङ्ल्यान्डला गोल गेम्ने फाइनलला लिपुएन दिसिनाङ गोमी फिफा विश्वकपसँग अर्जेन्टिना कि केलोभिएन सिद्धार्थ गेलामला माइक्रोबस तप्योग्ला सोनी माइक्रो कि रोक्रम्बा नासा गल्गवा सिसी अम्बा मेरा दिनला क्युन फोको सेनक्वा बैराउने बुटल छोक्ला झै वतो माइक्रोबस तप्योग्ला सोनी बुटल उपमहानगरपालिका वराङ सुम्की लो सिप्जुकी माइक्रोबस कि रोक्रम्बा सन्दीप बराल नासा गलोबिएन तप्योग्ला सोनी क्युन फोको मेरा दिन कि नाङला मेरा निला मेन्जु कि तुब्ला भैरव कि सिटी मेनखाङताङ मणिग्राम कि क्रिमसन मेनखाङला ताङ्गुप कोसुङ बागपी सेतोगेन माइक्रो तापच्योग्ला सोर्सिमा टोनी गलोप माइक्रो तोङ्गुप मि रूपन्देकी लोसिप्जुस्या ठुकी छविलाल थापाला कोर्सुङ माग्मी जिम्ने ङ्याम्सिपकी गोतोप सेन्क्वा बैतरीला लोङ्गा सिनाङ होकी पेजातिवला कुपोषणकी थोरिमी कलेला वतुप छोतेने ल्याखुङ बैतटीकी सेन्क्वा जोङखी छोतेने ल्याखुङकी थो नाङसिन बैतरी जोङखाला केउला ठुक्ने जुन्नो लोङ्गा सेकी आङतिवा मेरा सै चिक्ताङ चुकसुम्ला कुपोषण नजा थोङ्गुप छोतेन ल्याखुङ बैतटीकी खप सुपरभाइजर हरिश भट्टकी ख्यान्तोक नाङसुङ स्याङ्जाकी गैलाङ वडा आङ थुक्की गोठेल सिङनी मेरा चिक नासगङ्क्वा मेसिताङ फकपला समा तेरोप्रिम्बला रिङटोप्ला गोठे सिङनी पाती खकै भनपालेकी लो ठुक्चुरेङ्गाकी धनुपादुर रेश्मी नासगलो वडा छोक्चो दिप छिरिङ गुरुङकी ख्यान्तोक नाङसुङ गोठे यिङबा गल्नी छेर्वी जोसाले ची सिगु वडा छोक्चो गुरुङकी सुङसुङ रेडियो नेपालने छेर्वी साङ्गियो डुप्सुङ थुचिसे
1: लुङबा छिक्याल युल ठोङकेर मिमाङ तेरिसा लेपु रिम्बाला लोग्याताम्बा गुन्मा छै लाका ख्याउ थाक्रिङ ग्याङसिङ गियार गेला आकाशवाणी ल्यान्डलाइन सिडिएमए जुग्ला मोबाइल सुविधा गी लोग्युकी लेगेन डुबा ख्यानुवा टेलिकम ग्याङसिङ सेब्जी कि थुचो सम्बाकी लाक्षे ओदो ग्याङसिङ सेब्जी निरी खेलेन चिक्राहीन थाक्रिङ ग्याङसिङ सेब्जी कि तेमा लुङबा यर्के तुङ्गु निरी थम्चा निरी खेलेनिन्
2: नेपाल टेलिकम